এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও দহখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত, বানত মৃত্যুৰ সংখ্যা এশলৈ বৃদ্ধি, ৰাজ্যৰ বিভিন্ন অংশত হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ, দেশৰ জনসাধাৰণক এই অভিযানত উদ্যমেৰে অংশ ল'বলৈ প্ৰধানমন্ত্ৰীৰ আহান, ৰাজ্যত আজিৰে পৰা ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনি বিতৰণ কাৰ্যসূচী, যোৰহাটত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে মন্ত্ৰী কৌশিক ৰায়ৰ পৰ্যালোচনা বৈঠক আৰু মোহন বাগানৰ পাছতে এফ চি ৰেংদাইৰ দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও দহখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 1,37,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। আমাৰ গোলাঘাট জিলাৰ সংবাদদাতাই জনোৱা মতে নুমলীগড়ৰ মৰঙিত পুনৰ বান পৰিস্থিতিয়ে জটিল ৰূপ লৈছে। কেন্দুগুৰি কৰ্দৈগুৰি অঞ্চলত মথাউৰিৰ কাষৰ এটা পথ বানে ছিঙি নিয়াৰ ফলত নতুনকৈ বহু অঞ্চল প্লাবিত হৈছে। জিলাখনৰ 6টা ৰাজহচক্ৰৰ 145খন গাঁও বানৰ কবলত পৰিছে। নুমলীগড়ৰ ধনশিৰি আৰু জামুগুৰিত দৈয়াং নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। ইপিনে শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত আজি পুনৰ পাঠদান আৰম্ভ হ'ব। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত কালি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। তদুপৰি আজি আৰম্ভ হোৱা বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিশেষ নজৰ ৰাখিবলৈ শিক্ষকসকলক নিৰ্দেশ দিয়া হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্মবন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। ইপিনে ৰাজ্যখনত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। শিৱসাগৰ জিলাৰ ডিমৌ সমজিলা প্ৰশাসনৰ উদ্যোগত কালি ডিমৌৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষয় ক্ষতিৰ জৰীপ কৰা হয়। 30 ছেপ্টেম্বৰৰ ভিতৰত ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণৰ ধন আদায় দিয়া হ'ব। মন্ত্ৰী বিমল বৰাই শিৱসাগৰৰ নামদাং নৈৰ দলঙৰ সমীপৰ অঞ্চল পৰিদৰ্শন কৰিছে।

0: বানৰ ক্ষয় ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰে সৰ্বাধিক 3,50,000 টকালৈ সাহায্য প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। বানৰ ফলত বাসগৃহ ক্ষতিগ্ৰস্ত হোৱা লোকসকলে 1,20,000 টকা সাহায্য হিচাপে লাভ কৰিব বুলিও শ্ৰীবৰাই প্ৰকাশ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি গোলাঘাট জিলাৰ বোকাখাত সমজিলাত বানৰ ক্ষয় ক্ষতিৰ জৰীপ কাৰ্যৰ তদাৰক কৰে। শ্ৰীবৰাই কুৰুৱাবাহী, চিনাকান, হিঙাদৰীয়া, নগেয়াপাৰ আদি অঞ্চল পৰিদৰ্শন কৰে। তেওঁ লগতে আশ্ৰয় শিবিৰত বানপীড়িত লোকৰ সমস্যাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলক অতি সোনকালে সাহায্য আগবঢ়োৱা হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
1: বানপানীত যি হাউচ ডেমেজ হৈছিল, সেই হাউচ ডেমেজমেণ্ট যি এছেচমেণ্ট বানপানী অধ্যুষিত কেওটা এলেকাত আজি আৰম্ভ হৈছে। মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত যোৰহাটত যিখন সভা অনুষ্ঠিত হৈছিল, সেই সভাতেই সিদ্ধান্ত হৈছিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত শিবিৰত নোযোৱাকৈও ইয়াত থাকিলেও তেওঁ ৰিলিফৰ কাৰণে যিখিনি কৰিব লাগে প্ৰশাসনে সেইখিনি কৰিব। য'ত য'ত যিবিলাক স্কুল ক্ষয় ক্ষতি হয় এইবিলাক সকলোৱে পাব, স্কুলেই হওক বা তেনেকুৱা নামঘৰ মঠ মন্দিৰ আছে সকলোখিনি পাব। আৰু যিবিলাকৰ একেবাৰে হাউচ নাইকিয়া হৈ গৈছে, পুতি গৈছে, সেইবিলাকেতো নতুন ঘৰ পাব আৰু যদি অলপ ডেমেজ হৈছে সেই হিচাপত পাব।
0: ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই কালি নাজিৰা সমষ্টিৰ হালুৱা টিঙৰ আমগুৰি চাহ বাগিচাৰ 8 নম্বৰ ৱাৰ্ডত বানৰ ক্ষয় ক্ষতিৰ জৰীপ কাৰ্যৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিগৰাকী ব্যক্তিৰ ঘৰলৈকে চৰকাৰীভাৱে নিয়োজিত জৰীপ কৰ্মীসকল গৈ তথ্য সংগ্ৰহ কৰিব। কোনো ভুক্তভোগীয়ে যাতে এই জৰীপৰ পৰা বাদ পৰি নাযায় তাৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই জৰীপৰ বাবে এটা এপ মুকলি কৰা হৈছে আৰু এপৰ জৰিয়তেহে সকলো তথ্য লোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক হৰ ঘৰ তিৰংগা অভিযানত উদ্যমেৰে অংশগ্ৰহণ কৰি বিকশিত ভাৰত নিৰ্মাণত অৱদান আগবঢ়োৱাৰ সামূহিক সিদ্ধান্তক অধিক দৃঢ় কৰিবলৈ আহান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তিৰংগ পতাকাখন হৈছে দেশৰ গৌৰৱ আৰু দেশৰ বাবে সৰ্বোত্তম সেৱা আগবঢ়োৱাৰ বাবে নিৰৱচ্ছিন্ন প্ৰেৰণাৰ উৎস। সংস্কৃতি মন্ত্ৰালয়ে সকলো নাগৰিকক নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি তেওঁলোকৰ ছেলফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈ আহান জনাইছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে তিৰংগ পতাকা সমদল, সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহত কালি ডিব্ৰুগড় সমষ্টিৰ 3টা মণ্ডলৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত তিৰংগা যাত্ৰা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। সভাত তিৰংগা যাত্ৰা সফল আৰু সৰ্বাংগীনভাৱে ৰূপায়ণৰ লগতে এই দেশপ্ৰেমমূলক কাৰ্যসূচী সকলো স্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ সন্দৰ্ভতো আলোচনা কৰা হয়। বিধায়কগৰাকীয়ে ৰাষ্ট্ৰীয় পতাকাৰ সন্মান অক্ষুণ্ণ ৰাখি দেশৰ ঐক্য, অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি আনুগত্য পুনৰ দৃঢ় কৰিবলৈ সকলোকে আহান জনায়। শ্ৰীভূমি জিলাত আজি তিৰংগ পতাকা সমদল উলিওৱা হ'ব। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হ'বলগীয়া এই সমদল আৱৰ্ত ভৱন হৈ জিলা গ্ৰন্থাগাৰ ভৱনত সামৰণি পৰিব। ইপিনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা 14 আগষ্ট পৰ্যন্ত জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বজাৰ এলেকাৰ 35টা বিক্ৰী কেন্দ্ৰত পোৱাৰ ব্যৱস্থা কৰা হৈছে। আজিৰে পৰা 15 আগষ্টলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহুৱা ভৱনসমূহ তিৰংগ পতাকাৰ 3টা ৰঙৰ পোহৰেৰে আলোকিত কৰাৰ লগতে বন্দে মাতৰম বিষয়বস্তুৰ তিৰংগ আলপনা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। 12 আগষ্টত বিয়লি চাইকেল সমদল, 13 আগষ্টত বন্দে মাতৰম বিষয়বস্তুলৈ সাংস্কৃতিক অনুষ্ঠান আৰু 14 আগষ্টত বিভাজন আৰু বিভীষিকা বিষয়ক আলোচনা সভা অনুষ্ঠিত হ'ব। ইয়াৰ লগতে মাইগভ পৰ্টেলত অনলাইন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। চিৰাং জিলাৰ সদৰ আৰু কাজলগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা উলিওৱা হৰ ঘৰ তিৰংগা অভিযানত কালি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে চিৰাঙৰ পৰা আমাৰ সংবাদদাতা কুঞ্জমোহন ৰায়ে।
2: সমাগত স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি চিৰাং জিলা প্ৰশাসনে কালি 9 আগষ্টৰ পৰা আগন্তুক 17 আগষ্টলৈ বিভিন্ন কাৰ্যসূচী অৰ্থাৎ হৰ ঘৰ তিৰংগা কাৰ্যসূচী গ্ৰহণ কৰিছে। কালি জিলা সদৰ কাজলগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা কাজলগাঁও বজাৰলৈ এক পদযাত্ৰা অৰ্থাৎ হৰ ঘৰ তিৰংগা পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু ইয়াৰ লগে লগে চিৰাং জিলাত জিলা প্ৰশাসনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি জিলা আয়ুক্ত গকুল চন্দ্ৰ বৰ্মাই প্ৰকাশ কৰিছে। স্বাধীনতা দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু জিলাখনৰ গাঁৱে ভূঞে হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
0: কাছাৰ জিলাৰ শিলচৰত কালি এই অভিযানৰ সৈতে সংগতি ৰাখি মটৰচাইকেল সমদল উলিওৱা হয়। এই সমদলত কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, অতিৰিক্ত জিলা দণ্ডাধীশ ডেভিড কুমাৰ বৰাৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ভালেসংখ্যক বিষয়াকৰ্মী উপস্থিত থাকে। উত্তৰ পূব সীমান্ত ৰেলৱে ইয়াৰ অধীনৰ সমগ্ৰ এলেকাত এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰাজহুৱা ঘোষণা প্ৰণালীৰ জৰিয়তে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম বাদ্যযন্ত্ৰৰ সহায়ত পৰিৱেশন কৰা হৈছে। তদুপৰি ঐক্য তথা ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰা শক্তিশালী কৰা

0: বাবে ত্রিৰংগ পতাকাৰ সৈতে ছেলফি আপলোড কৰিবলৈ জনসাধাৰণক উৎসাহিত কৰা হৈছে। 17 আগষ্টত এই অভিযানৰ সামৰণি পৰিব। দেশৰ অন্যান্য প্ৰান্তৰ লগতে মণিপুৰতো কালি হাৰ হাৰ ত্ৰিৰংগা অভিযানৰ শুভাৰম্ভ কৰা হয়। এই অভিযানৰ সময়ছোৱাত দেশৰ ত্ৰিৰংগ পতাকাৰ প্ৰতি সন্মান জনোৱাৰ লগতে দেশাত্মবোধৰ চেতনাই জনসাধাৰণক আলোড়িত কৰাৰ প্ৰয়াস কৰা হৈছে। এই সময়ছোৱাত জনসাধাৰণে তেওঁলোকৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিব। কালি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ইমনাম খেমচান সিঙে পশ্চিম ইম্ফল জিলাত থকা নিজৰ বাসগৃহত পতাকা উত্তোলন কৰি এই অভিযানৰ শুভাৰম্ভ কৰে। তেওঁ ৰাজ্যবাসীক ভাৰতীয় হিচাপে গৰ্ব অনুভৱ কৰিবলৈ আহান জনায়। এই অভিযানত বিজেপি নেতা অজিত গোপাচাৰে, ৰাজ্যখনৰ সাংসদ এ সাৰদাকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰাজ্যখনৰ পূব ইম্ফল, জিৰিবাম, চুৰাচান্দপুৰ আৰু ননেই জিলাতো কালি এই অভিযানৰ শুভাৰম্ভ কৰা হয়। ৰাজ্যত আজিৰে পৰা ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনি বিতৰণ কৰা হ'ব। মন্ত্ৰী পীয়ুষ হাজৰিকাই কালি ৰহাত এই বিতৰণ ব্যৱস্থাৰ সবিশেষ বুজ লয়। উল্লেখযোগ্য যে আজি ৰহাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজসাহায্যযুক্ত চেনি আৰু দাইলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ শুভাৰম্ভ কৰিব। পূৰ্বে প্ৰতিশ্ৰুতি দিয়া ধৰণে সকলো প্ৰকাৰৰ চৰকাৰী সুবিধা জনসাধাৰণক প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি মন্ত্ৰী হাজৰিকাই কালি ৰহাত প্ৰকাশ কৰে।
1: মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমত আমি ইলেকশ্যনৰ আগতে প্ৰৱৰ্তন কৰা 100 টকা দাইল চেনি আমি দ্বিতীয়বাৰৰ কাৰণে অহাকালি আৰম্ভ কৰিম। যিহেতু অসমত বানপানী চলি আছে, গতিকে আৰম্ভৰ পূৰ্ণ আমি কাৰ্যসূচী কৰিব খোজা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন ফেয়াৰ প্ৰাইজ চকুলৈকে আহিব, চকুলৈকে আহিব আৰু এই কাৰ্যসূচী 11:30 বজাত অসমৰ কাৰণে ৰহাৰ পৰাই আৰম্ভ কৰিব।
0: যোৰহাট জিলাৰ টিয়ক বিধানসভা সমষ্টিৰ খৰফলীয়া গাঁৱৰ সৰুচৰাই গাঁও পঞ্চায়তত কালি মন্ত্ৰী কৌশিক ৰায় উপস্থিত হৈ যোগান ব্যৱস্থা নিৰীক্ষণ কৰে। তেওঁ আজি আৰম্ভ হ'বলগীয়া দাইল আৰু চেনি বিতৰণ প্ৰক্ৰিয়াৰো বুজ লয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত কালি যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ তথা সমবায় বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে জিলাখনত ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। যোৰহাট পৌৰ এলেকাৰ সামগ্ৰিক উন্নয়ন, নগৰীয়া আন্তঃগাঁথনি প্ৰকল্পৰ গতি আৰু অনাময় ব্যৱস্থাৰ স্থিতি পুনৰীক্ষণ কৰা হয়। মন্ত্ৰী শ্ৰীৰায়ে জিলাখনৰ বানপীড়িত অঞ্চলসমূহৰ জনসাধাৰণে যাতে অন্ন সেৱা দিন কাৰ্যসূচীৰ অধীনত অত্যাৱশ্যকীয় সামগ্ৰী পৰ্যাপ্ত পৰিমাণে লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। দেশজুৰি আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উদযাপন কৰা হ'ব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে ৰাজ্যৰ শিশুসকলক সমীপৰ বিদ্যালয় তথা অংগনৱাড়ী কেন্দ্ৰলৈ গৈ পেলু নিৰ্মূলকৰণৰ বিনামূলীয়া দৰৱ সেৱন কৰাবলৈ অভিভাৱকসকলক আহান জনাইছে। উল্লেখযোগ্য যে পেলু নিৰ্মূলকৰণৰ জৰিয়তে শিশুসকলৰ ৰক্তাল্পতা ৰোগ হ্ৰাস পোৱাৰ লগতে মানসিক প্ৰগতি সাধন হয়। তদুপৰি ইয়াৰ জৰিয়তে শিশুসকলে অধিক পৰিপুষ্টি লাভ কৰাৰ লগতে তেওঁলোকৰ শাৰীৰিক বিকাশো সুচল হয়। এফ চি ৰেংদাইয়ে মোহন বাগান ছুপাৰ জায়েণ্টছৰ পাছতে দ্বিতীয়টো দল হিচাপে 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। মণিপুৰত অনুষ্ঠিত গ্ৰুপ ডিৰ খেলৰ পৰা শীৰ্ষ দল হিচাপে দলটো কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছে। প্ৰথম দুখন খেলত জয়লাভ কৰাৰ বাবে দলটোৱে 6 পইণ্ট লাভ কৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হয়। কালি ইম্ফলৰ খুমান লাম্পাক ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ট্ৰাও এফ চিয়ে ভাৰতীয় নৌসেনা দলক 2-1 গলত পৰাস্ত কৰাৰ লগে লগে এফ চি ৰেংদাই কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হোৱাটো নিশ্চিত হৈ পৰে। প্ৰতিযোগিতাত আজি বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ চিৰ খেলত এছ চি দিল্লীয়ে বায়ুসেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব। ইপিনে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত হ'বলগীয়া গ্ৰুপ এৰ অন্তিমখন খেলত মোহন বাগান চি এ আই এছ এফৰ সন্মুখীন হ'ব। এতিয়া আহক ৰূপজ্যোতি বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ দৈনিক বাতৰি কাকতে বানত ক্ষয় ক্ষতিৰ জৰীপ, কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত অস্মিতা চলিহাৰ সোণৰ পদক, ৰাজ্যখনৰ বান পৰিস্থিতি তথা বানত মৃত্যুৰ বাতৰি, বানৰ সময়ত খাদ্যবস্তুৰ মূল্যবৃদ্ধি আদি বাতৰিসমূহ ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে বানৰ সময়ত মূল্যবৃদ্ধিৰ বাতৰিটো দুমাহতে 30% পৰ্যন্ত চাউলৰ দাম বৃদ্ধি শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে কেন্দ্ৰীয় সাহায্য তালিকাত 14টা দুৰ্যোগ নাই নৈ খহনীয়া শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত অস্মিতা চলিহাৰ সোণৰ পদক অৰ্জন কৰা বাতৰিটো দৈনিক জনমভূমি কাকতখনে বিশ্ব জিনিলে অসম কন্যাই শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত স্থান দিছে। ৰাজ্যখনত বৰ্তমানলৈকে বানত মৃত্যুৰ সংখ্যা 100ৰো অধিক স্পৰ্শ কৰা বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। উজনি অসমলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত বৃহৎ বৃহৎ গাঁত উজনিলৈ যোৱা বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথে

0: দিছে বিপদ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত দৈনিক অসম কাকতখনে প্ৰকাশ কৰিছে। ৰাজ্যত আৰম্ভ হোৱা বানত ক্ষয় ক্ষতিৰ জৰীপৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতখনে ছাৰ্ভে টু এছেছ ফ্লাড ডেমেজ বিগিনছ ইন ষ্টেট শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দ্য ছেণ্টিনেল কাকতখনেও প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। লোকপিয়লৰ কাৰ্যত শিক্ষক নিযুক্তি কৰা বাতৰিটো অসমীয়া প্ৰতিদিন কাকতখনে বিদ্যালয়ে বিদ্যালয়ে শিক্ষক শূন্য কৰি ৰাজ্যত লোকপিয়লৰ যুঁজা শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত বিশেষভাৱে প্ৰকাশ কৰিছে। আহক আমি এতিয়া পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ ৰূপজ্যোতি বৰুৱা। ওদালগুৰি সদৰৰ মধ্য ওদালগুৰি ৰাখাল নামঘৰৰ সভাপতি বিশিষ্ট নাগৰিক সুছেন ওজাৰ যোৱা নিশা আকস্মিকভাৱে দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 75 বছৰ। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত BPFৰ ওদালগুৰি ব্লক সমিতিৰ সভাপতি ওজাৰ বিয়োগত ভালেসংখ্যক ব্যক্তি আৰু সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। বানত মৃত্যুৰ সংখ্যা 100লৈ বৃদ্ধি। ৰাজ্যৰ বিভিন্ন অংশত হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ। দেশৰ জনসাধাৰণক এই অভিযানত উদ্যমেৰে অংশ ল'বলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান। ৰাজ্যত আজিৰে পৰা ৰাজসাহায্যযুক্ত বিনামূলীয়া দাইল আৰু চেনি বিতৰণ কাৰ্যসূচী। যোৰহাটত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে মন্ত্ৰী কৌশিক ৰায়ৰ পৰ্যালোচনা বৈঠক আৰু মোহন বাগানৰ পাছতে FC ৰেংদাইৰ দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: 地铺。
1: খলা খলাওক অভ্যাস খলাওক
2: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি
1: খলাওক খলাওক অভ্যাস খলাওক এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট খলাওক বেংকে যদিহে মানা কৰে তেন্তে আৰ বি আই ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক আৰ বি আই কয় জানি লওক সতৰ্ক হৈ ৰওক

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়া বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলা বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰজানত আয়োজিত এটা অনুষ্ঠানত মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে সমদল সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে। বানপীড়িত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি শিৱসাগৰ জিলাৰ ডিমৌৰ আহোম পথাৰত উন্নত জাতৰ ধানৰ কঠীয়া সিঁচে। নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। ভাৰতৰ শিপিনী আৰু বস্ত্ৰ

0: তেওঁলোকৰ আৰ্হি প্ৰস্তুত কৰোঁতাসকলে নিজৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ হলে পৰিৱৰ্তিত বজাৰ দখল কৰিব লাগিব বুলি বস্ত্ৰ মন্ত্ৰালয়ৰ সচিব নীলম স্বামী ৰাওৱে প্ৰকাশ কৰিছে। সিংহৰ প্ৰজাতি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে আজি বিশ্ব সিংহ দিৱস পালন কৰা হৈছে আৰু এফ চি ৰেংদাই মোহন বাগান ছুপাৰ জায়েণ্টছৰ পাছতে দ্বিতীয়টো দল হিচাপে 135 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15।
1: লাকে আকাশবাণী গুৱাহাটী মহাবাহু দনমাৰলি আদন্থু তমোচো আৰ জিগলংপ তমোচো আমেন কে কেংবট বাংস তমো কেটক চিংটিমো আৰ জিগ সেনা
2: দুগ অং পাই নেকি থিপো পাই পুনিং ক্ৰেং আপৰ থিয়াং পিন ত্ৰিলি আহুত

0: ইমান পৰে কাৰ্বি অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া
1: কাচিংহন ৰেডিঅ' কাৰ্যৰাত লাপানাপৰ নাংলিটুম গুৱাহাটী ষ্টেচন পেন কাৰ্বি আং ডেঙে লং পেন কাৰ্বি আলাম পেন বীৰতাক পাচিতাক আৰ্জু লং ইংল লাকে আকাশবাণী ডিফু পিনি পাই পাই চিখলো নিফাই কেব উৰ্মিয়াৰনি আৰ্নিকাং চামাকাৰ্ডম নাংলিটুমাফান পাজিয়ৰিগল নন ষ্টুডিঅ ঘূৰিয়াপৰ পৰফাই প্লিৰামিনি থংকেপ নাং চক টাংল পচি আদুন্থু আকাশবাণী ডিফু পেন জাইমি কেৰতকে পাৰ্জু পুথত পাংচেং পন্থিগল নাং ততাংটে কেচেং চি ডিমাচা লিৰমিয়ালু নাং ডেঙালং পেন লুঞ্জিৰ আৰ্জুক চে নাং ডিমাচা লিৰমিয়ালু নাং ডেঙালং পেন কেচেং চিয়া লুঞ্জিৰ লাগে প্ৰিয়ংকা ডিফুচা পেন কিলুন পনালুন আলু নালমথে বালৌৱা পাইয়া আপ ততাংটে আৰ্জুক চে নাং আলাংলি পেন কিলুন পন লাবং চলুন।

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

0: নন মলম সুপেন ফিরল পোলোতং তে গুয়াহাটি স্টেশন পেন সন্ধ্যার আঞ্চলিক বাতরি আর্নিক সামাপর আসামি সালাম পেন বিরটা বচিটাক নালিতম আর্জু পলং ইজি লাকে আকাশবাণী ডিফু
1: বিজনেস লোন অ্যাপ্রুভড এটিয়া স্টুডিও ডাঙর হব নতুন ক্যামেরা নতুন লাইটস একে সময়তে নতুন কার এখনো লই লওয়া সেইটো লোনেরে নহয় লোন লই লওয়া কামটোতে খটুয়া সময়মতে ইএমআই দি থাকক ক্রেডিট স্কোর বড়াও ভবিষ্যতে লোন সহজে লাভ করক কার লোনয় যদি মোর ফটোকে লই লওয়া তুমি গুণ
2: আরবিআই কয়
1: বৃত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা
3: मोदी हर परिवार को घर में बिजली बनाकर वही बिजली बेचकर कमाई का एक और साधन देना चाहता है।
4: भारत प्रधानमंत्री देश जी सौर विप्ल सूचना कर प्रभाव एवं पा गई है भारत एटे 30 लाखको अधिक पर छदत सोलार पेनेल लगवा आपुनी एक शक्ति विप्लबर अंशीदार हक पीएम सूर्य घर मुफ्त बिजुली योजना योगदान पंजीयन करक pmsuryaghar.gov.in
5: কই কই ভাগৰি গলো কি হল নতুন কিটবেগ লাগে তেন্তে প্ৰথমে কেপ্টেনক কোৱা নুশুনিলে মেনেজাৰক কোৱা
6: কৰেক্ট
5: গতিকে এইদৰে প্ৰথমে বেংকক অভিযোগ কৰিবা 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে চিএমএছ পৰ্টেলত অভিযোগ কৰিবা গতিকে প্ৰথমে বেংক তাৰপিছত চিএমএছ পৰ্টেল নহলে অভিযোগ হ'ব নামঞ্জুৰ যাবা চোৱা আহি গ'ল না নতুন কিটবেগ
4: আৰবিআই কয়
7: প্ৰথমে আপোনাৰ বেংক তাৰপিছত আৰবিআই অম্বুডছমেন

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নগাঁৱৰ ৰহাত মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ। বিজ্ঞান চৰ্চাক আকৰ্ষণীয়, সহজবোধ্য আৰু অভিজ্ঞতা ভিত্তিক কৰি তোলাৰ উদ্দেশ্যৰে সম্প্ৰসাৰিত বিজ্ঞান নগৰী নিৰ্মাণ কাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ। ৰাজ্যৰ বান পৰিস্থিতিৰ সামান্য উন্নতি, ভালে সংখ্যক বিদ্যালয়ত আজিৰে পৰা পুনৰ পাঠদান আৰম্ভ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ আৰু ধেমাজিৰ অসম অৰুণাচল সীমান্তত দুৰ্বৃত্তৰ আক্ৰমণত 11 অসমীয়া লোক গুলীবিদ্ধ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰজানত আয়োজিত এটা অনুষ্ঠানত খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কমাৰজানৰ এখন সুলভ মূল্যৰ দোকানত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত বক্তব্য আগবঢ়ায়। তেওঁ লগতে অৰুণোদয় আঁচনিৰ পৰা বিশেষ পৰিস্থিতিত বাদ পৰা পৰিয়ালসমূহৰ বাবেও বিশেষ চিন্তা চৰ্চা কৰা বুলি জানিবলৈ দিয়ে।
1: 1 আগষ্ট আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিলো। 6 আগষ্ট পৰা আমি নিযুত বাবু আৰু নিযুত মইনা আঁচনি আমি আৰম্ভ কৰিলো আৰু আজি আমি ৰহা সমষ্টিৰ পৰা আমাৰ সুলভ মূল্যৰ মচুৰ দালি আৰু চেনী বিতৰণৰ কাৰ্যসূচীটিও আমি আৰম্ভ কৰিবলৈ ইয়াত সমবেত হৈছো।
0: যোৰহাট জিলাৰ তিতাবৰত ৰাজ সাহায্যযুক্ত মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচী আৰম্ভ কৰি বিধায়ক ধীৰাজ গোৱালাই কয় যে এই আঁচনিয়ে সমাজৰ দৰিদ্ৰ আৰু পিছপৰা লোকসকলক পৰিপুষ্টি লাভত সহায় কৰিব। জিলাখনৰ তিয়ক সমষ্টিত বিধায়ক বিকাশ শইকীয়াই এই আঁচনি আৰম্ভ কৰি নিম্ন আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে এনে বিতৰণ ব্যৱস্থাই যথেষ্ট সকাহ প্ৰদান কৰিব বুলি মন্তব্য কৰে। পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত কেন্দ্ৰীয়ভাৱে হিতাধিকাৰীসকলক ৰাজ সাহায্যযুক্ত মচুৰ দাইল আৰু চেনী বিতৰণ কৰা হয়। ওদালগুৰি, দক্ষিণ শালমাৰা, মানকাছৰ, পশ্চিম কাৰ্বি আংলং আদি জিলাসমূহতো আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দক্ষিণ শালমাৰাৰ সদৰ হাট শিঙিমাৰী জিলা আয়ুক্তৰ উপস্থিতিত হিতাধিকাৰীসকলক মচুৰ দাইল আৰু চেনী বিতৰণ কৰা হয়। এই আঁচনিখন বৰপেটা জিলাতো বিধায়ক দীপক কুমাৰ দাসৰ উপস্থিতিত মুকলি কৰা হয়। হিতাধিকাৰীসকলক সম্বোধন কৰি শ্ৰীদাসে কয় যে ৰাজ্যৰ জনসাধাৰণক সকাহ প্ৰদান আৰু খাদ্য সুৰক্ষা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে বিশেষকৈ নিম্ন আৰু মধ্যমীয়া পৰিয়ালবৰ্গক উপকৃত কৰিব। মৰিগাঁও জিলাতো জিলা আয়ুক্ত সৃষ্টি সিঙে পূব ৰঙালধৰা গাঁৱৰ

0: ন্যায্য মূল্য দোকানত অনুষ্ঠিত ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনী বিতৰণৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ মুখ্যমন্ত্ৰী কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰো ব্যৱস্থা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰত থকা বিজ্ঞান নগৰীৰ নতুন সংযোজনসমূহৰ নিৰ্মাণ অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে 150 বিঘা মাটিত নিৰ্মিত বিজ্ঞান নগৰীৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ ইতিমধ্যে সম্পন্ন হৈছে। 5 মাহ পূৰ্বে প্ৰথম পৰ্যায়ত নিৰ্মাণ সম্পূৰ্ণ হোৱা ক্ষেত্ৰসমূহ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল। অহা বছৰৰ মাৰ্চ মাহলৈ নিৰ্মাণ সম্পূৰ্ণ হ'বলগীয়া পৰৱৰ্তী পৰ্যায়ৰ সম্প্ৰসাৰণে বিজ্ঞান চৰ্চাক আকৰ্ষণীয়, সহজবোধ্য আৰু অভিজ্ঞতা ভিত্তিক কৰি তুলিব বুলি ডক্টৰ শৰ্মাই সাংবাদিকৰ আগত মন্তব্য কৰে।
1: বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ সৈতে মই চায়েন্স চিটি চাবলৈ আহিছিলোঁ। আমাৰ এই চায়েন্স চিটিখন 150 বিঘা মাটিত আমি নিৰ্মাণ কৰি আছোঁ। প্ৰথম পৰ্যায় আমি 5 মাহ আগতে উদ্বোধন কৰিছিলোঁ। এতিয়া আৰু কেইবাটাও নতুন সংযোজন ইয়াত হ'ব আৰু মাৰ্চ 2027 চনলৈ এই চায়েন্স চিটিখন পূৰ্ণাংগ হ'ব। বহুত নতুন নতুন এলিমেণ্ট ইয়াতে যোগ হ'ব। আজি আৰু কেইবাটাও বিশেষকৈ এটা ডিজিটেল পেনাৰমা, লগত এটা কনভেনশ্যন চেণ্টাৰ, এটা পাৰ্কিং ফেচিলিটি, এটা মিউজিকেল ফাউণ্টেইন, এনেকুৱা আৰু কিছুমান এলিমেণ্ট এড কৰিবৰ বাবে মই 100 কোটি টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াবৰ বাবে মোৰ ইচ্ছা মই আমাৰ চায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টক জনাইছোঁ।
0: ডক্টৰ শৰ্মাই সোণাপুৰত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰতো উপস্থিত হৈ সমাধিক্ষেত্ৰ পৰিচালনা আৰু নিৰ্মাণ সন্দৰ্ভত দিহা পৰামৰ্শ প্ৰদান কৰে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলা বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানৰ 456খন গাঁৱৰ 1,37,590 জন লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানৰ সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 100 হৈছেগৈ। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰব্বী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত আজি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱাৰ সন্দৰ্ভত কালি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও ডুবি থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। বানপীড়িত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে কৃষিমন্ত্ৰী পীযুষ হাজৰিকা আজি শিৱসাগৰ জিলাৰ ডিমৰ আহোম পথাৰত উন্নত জাতৰ ধানৰ কঠীয়া সিঁচে। শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত নিতাই পুখুৰী কৃষকৰ সমূহীয়া কঠীয়া তুলিত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ডিমৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই, কৃষি বিভাগৰ সঞ্চালক ডঃ উদয় প্ৰবীণ, জিলা কৃষি বিষয়া অমৃত শইকীয়াৰ লগতে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মৰ পৰা।
2: নতুন সম্ভাৱনা আৰু জ্ঞানৰ অন্বেষণেৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা নতুন অধ্যায়ৰ আৰম্ভণিৰ উদ্দেশ্যেৰে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত 5 বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান আয়োজন কৰা হয়। ডঃ ৰঞ্জন কুমাৰ কাকতিৰ ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত উপাচাৰ্য ননী গোপাল মহন্তই বিশ্ববিদ্যালয়খনৰ গৌৰৱময় ঐতিহ্যৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ কয় যে গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম পুৰণি জ্ঞান কেন্দ্ৰ, অসমৰ জনসাধাৰণৰ আকাংক্ষা আৰু ভাৰত ৰত্ন সন্মানেৰে সন্মানিত গোপীনাথ বৰদলৈ দূৰদৰ্শী নেতৃত্বৰ ফলত প্ৰতিষ্ঠিত এই বিশ্ববিদ্যালয়ে গুণগত শিক্ষা, গৱেষণা, দক্ষতা বিকাশ আৰু নিৰন্তৰ উদ্ভাৱনৰ জৰিয়তে নিজৰ ঐতিহ্যক সমৃদ্ধ কৰি আহিছে বুলি উপাচাৰ্যগৰাকীয়ে মন্তব্য কৰে। তেওঁ নৱাগত শিক্ষাৰ্থীসকলে জ্ঞানৰ অন্বেষণৰ জৰিয়তে এই ঐতিহ্যৰ বাট কাটিব বুলি আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে মুখ্য অতিথিৰ আসন অলংকৃত কৰে। তেওঁ শিক্ষাৰ্থীসকলক শৃংখলা, আত্মবিশ্বাস, অধ্যৱসায় আৰু দায়িত্ববোধৰ জৰিয়তে জীৱনত সফলতা লাভ কৰিবলৈ আহ্বান জনায়। অসম গৌৰৱ সন্মানেৰে সন্মানিত দুঃসাহসিক ক্ৰীড়াবিদ মীনাক্ষী দাসে এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতে হৰ ঘৰ ত্ৰিৰংগা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে সমদল, সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহত কালি ডিব্ৰুগড় সমষ্টিৰ 3টা মণ্ডলৰ

0: কাৰ্যকৰ্তাসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। সভাত তিৰংগা সফল আৰু সৰ্বাংগীনভাৱে ৰূপায়ণৰ লগতে এই দেশপ্ৰেমমূলক কাৰ্যসূচী সকলো স্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱা সন্দৰ্ভত আলোচনা কৰা হয়। বজালু জিলাতো হৰ ঘৰ তিৰংগা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনত এটা বৃহৎ ৰেলী উলিওৱা হয়। দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় ঐক্যৰ বাৰ্তা কঢ়িয়াই উলিওৱা এই ৰেলীত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। পাঠশালাৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উড়ন হেতুৰ পৰা আৰম্ভ কৰা তিৰংগ ৰেলী পাঠশালা নগৰৰ মাজেৰে বজালি জিলা পৰিষদৰ কাৰ্যালয়লৈ উলিওৱা হয়। ৰেলীত অংশগ্ৰহণকাৰীসকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ দেশপ্ৰেমমূলক শ্লোগান দি ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে। ইয়াৰ অংশ হিচাপে কালি জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে এটা চাইকেল ৰেলীও উলিওৱা হয়। পৰহিলৈ পদযাত্ৰা আৰু তাৰ পৰৱৰ্তী দিনটোত ৰংগোলী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অহা 14 আগষ্টত বিভাজন বিভীষিকা স্মৰণ দিৱস পালন কৰা হ'ব। স্বাধীনতাৰ ইতিহাস, দেশ বিভাজনৰ সময়ত সংঘটিত মানৱীয় দুৰ্যোগৰ স্মৃতি আৰু দেশৰ ঐক্য অখণ্ডতাৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই কাৰ্যসূচীসমূহ অনুষ্ঠিত কৰা হ'ব। শ্ৰীভূমি জিলাতো আজি ত্ৰিৰংগ পতাকা লৈ সমদল উলিওৱা হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এই সমদল উলিওৱা হয়। ইপিনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা 14 আগষ্ট পৰ্যন্ত জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বজাৰ এলেকাৰ 35টা বিক্ৰী কেন্দ্ৰত পোৱাৰ ব্যৱস্থা কৰা হৈছে। আজিৰে পৰা 15 আগষ্টলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহুৱা ভৱনসমূহ ত্ৰিৰংগ পতাকাৰ 3টা ৰঙৰ পোহৰেৰে আলোকিত কৰাৰ লগতে বন্দে মাতৰম বিষয়বস্তুৰ ত্ৰিৰংগ আলপনা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। 12 আগষ্টৰ বিয়লি চাইকেল সমদল, 13 আগষ্টত বন্দে মাতৰম বিষয়বস্তুৰে সাংস্কৃতিক অনুষ্ঠান আৰু 14 আগষ্টত বিভাজন বিভীষিকা বিষয়ক আলোচনা অনুষ্ঠিত হ'ব। ইয়াৰ লগতে মাই গভ পৰ্টেলত অনলাইন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে ইয়াৰ অধীনৰ সমগ্ৰ এলেকাত এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰাজহুৱা ঘোষণা প্ৰণালীৰ জৰিয়তে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম বাদ্যযন্ত্ৰৰ সহায়ত পৰিৱেশন কৰা হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলি আছে। গোৱালপাৰা জিলা প্ৰশাসনে চহৰখনৰ জে টি এছ পথাৰত কেন্দ্ৰীয়ভাৱে পালন কৰিব লগা স্বাধীনতা দিৱস উপলক্ষে পেৰেডৰ আখৰা চলি আছে। অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, সৈনিক স্কুলৰ লগতে আন আন শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে এই পেৰেডত অংশগ্ৰহণ কৰিব। ইপিনে স্বাধীনতা দিৱস উপলক্ষে জিলা আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। স্থলপথৰ লগতে জলপথতো আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে। জিলাখনত স্বাধীনতা দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ বৰা ভূঞাই আমাৰ সংবাদদাতাৰ আগত এইদৰে কয়।
1: গোৱালপাৰা জিলাৰ ভিত্তিক কেন্দ্ৰীয়ভাৱে হয় গোৱালপাৰা টাউনত, আৰু তাৰ বাবে আমাৰ প্ৰস্তুতি চলি আছে। পুলিচৰ বা বিভিন্ন স্কুল কলেজৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে পাৰ্টিচিপেট কৰিব, আৰু পুলিচৰ আমাৰ কণ্টিজেঞ্চো আছে, হোমগাৰ্ডৰো আছে। আমি যিখিনি যাৱতীয় ব্যৱস্থা ল'বলগীয়া আছে সেইখিনি আমি প্ৰত্যেক বছৰৰ দৰে লৈ আছোঁ এইবাৰো।
0: পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মাবৰুৱাৰ পৰা।
2: ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত আজি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত 11জন অসমীয়া লোক গুলীবিদ্ধ হয়। গুলীবিদ্ধ লোককেইজন সম্প্ৰতি ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। গুৰুতৰভাৱে আহত 4গৰাকী ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত সীমা সমস্যাক লৈ চলি থকা বিবাদৰ প্ৰতি প্ৰশাসনে বিশেষ ব্যৱস্থা নোলোৱাৰ ফলতেই মিংমাং বদতিৰ গিমে বস্তিত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে। ইফালে এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নগাঁও জিলাৰ ৰহাৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সন্দৰ্ভত কয় যে গুলীচালনা ঘটনা সন্দৰ্ভত অনুসন্ধান কৰা হ'ব আৰু কোনো কাৰণতে অসমৰ ভূমি এৰি দিয়া নহ'ব।
3: বিষয়টো ইতিমধ্যে আমাৰ মুখ্য সচিব আৰু অৰুণাচলৰ মুখ্য সচিবৰ মাজত আলোচনা হৈছে, ডিজিপিও আলোচনা কৰি আছে। উত্তেজনা হ্ৰাস কৰিব লাগিব আৰু পৰিৱেশটোৰ বাবে কোন দায়ী তাৰ বিষয়ে আমি নিশ্চিতভাৱে অনুসন্ধান কৰি ব্যৱস্থা ল'ব লাগিব। মই অসম পুলিচক নিৰ্দেশ দিছোঁ কোনো কাৰণতে যাতে অসমৰ মাটি আমি ক'তো এৰি দিবলগীয়া নহয়, আৰু আমাৰ ৰিএনফৰ্চমেণ্টটো তালৈকে ইতিমধ্যে গৈছে।
2: ইতিমধ্যে ৰাজ্যৰ মুখ্য সচিব আৰু অৰুণাচল প্ৰদেশৰ মুখ্য সচিবৰ মাজত হোৱা আলোচনাত অসম আৰক্ষী সঞ্চালক প্ৰধানে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে ৰাজ্য আৰক্ষী বাহিনী সীমান্ত অঞ্চলৰ শান্তি শৃংখলা বজাই ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ইতিমধ্যে সীমান্ত অঞ্চললৈ অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণ কৰা হৈছে। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ 20তম প্ৰতিষ্ঠা দিৱস উপলক্ষে শিক্ষাবিদ অশোক বৰগোহাঁই সোঁৱৰণী সাংবাদিকতা বঁটা যুৱ সাংবাদিক টমাছ বুঢ়াগোহাঁই

প্ৰদান কৰা হ'ব। অহা 14 আগষ্টত বৰ্ণিল কাৰ্যসূচীৰে হ'বলগীয়া প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত টমাছ বুঢ়াগোহাঁইক এই বঁটা দিয়া হ'ব। এই একেটা অনুষ্ঠানতে ডিব্ৰুগড়ৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। ইফালে শেহতীয়াকৈ উজনি অসমৰ কেইবাখনো জিলাত হোৱা বানৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ সোঁৱৰণত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনাইছে। গোলাঘাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জিলাখনত চলি থকা বিভিন্ন কাম কাজ আৰু আঁচনি অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী কৃষ্ণেন্দু পালৰ লগতে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, দেৰগাঁও সমষ্টিৰ বিধায়ক মৃদুল কুমাৰ দত্ত, গোলাঘাটৰ জিলা আয়ুক্ত বিশ্বজিৎ ফুকন আদিৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে। কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ খোৱাপানী যোগান, অনাময় ব্যৱস্থা, চলি থকা বিভিন্ন আঁচনি আৰু জনসেৱা প্ৰদানৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নগাঁৱৰ ৰহাত মচুৰ দাইল আৰু চেনী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ। বিজ্ঞান চৰ্চাক আকৰ্ষণীয়, সহজবোধ্য আৰু অভিজ্ঞতা ভিত্তিক কৰি তোলাৰ উদ্দেশ্যৰে সম্প্ৰসাৰিত বিজ্ঞান নগৰী নিৰ্মাণ কাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰী। ৰাজ্য বান পৰিস্থিতিৰ সামান্য উন্নতি, ভালেসংখ্যক বিদ্যালয়ত আজিৰে পৰা পুনৰ পাঠদান আৰম্ভ। আৰু ধেমাজিৰ অসম অৰুণাচল সীমান্তত দুৰ্বৃত্তৰ আক্ৰমণত 11 জন অসমীয়া লোক গুলীবিদ্ধ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।